0: आज तुम कुफाफ ही
1: निसराई बंदे इंजे तिन्या तमसन रुचा का सुबह बाबोका तन तिन्वे आ सतीन अंतानी नहीं नमु दामनु आ मतुगनो आ इरुचा का सुबह बाबोका तियम ने बातफिनरान दे जावा रातिनिशा बातफिनरान रातिनिशा दे यू तुयरानी उजान यानिशा नमुला फुलकु लुए फेनना अन्यंता Fenana ane tsa, lewe famatu tam tan. De iyo zani ya nantani ni u raimante ni wawe, yine mu zani nedana tu dijowe, zati ya, a mal su, zavata, ni aina ku, sina azu ku tatia mbatu fina rana. Zati ra tsinisha na batu fina rana tsinisha. De zo, de uzi zile raimante niwe, yeno uzi ya, mapatia ya, ni ftiri na kundu. Ftiri na kundu zile famande, sama kan yang zaman masa dulu, tiada fanu duit entaran sekali nanti miuntia, mvon, dimjerin tanpuirin, simtinsu slufun bulan yakat. Zeus itu faham tak konoti, di tewa nuntis tato ceku lewe manoval babin, manoval babin. Di yuzani ni verkuwe, irpana manusia, atanetan. Fa tamze ftonze tsapa koa valvabena kaile izy fa satria mbola za mbola tamin'ny valomby fotona dia nomendiny men fiaramonina ingapana dia mamerina dia nanatratra fianarana teny amin'ny université dia mamerina amin'ny sedrany lisy tany amin'ny setiny fanaovana fitondrana ny teniny olona fitondrana ny teniny olona zany zay zany no zay ny heverako ny tenako a fa tsy olombavan'olona ny fiheverako ny tenako fa mpitondra teny
0: saotra tomboko lahy saotra tomboko vavy.

0: से तुम क्लास तुम कुफा भी
1: निवलोंतिना दिया तेंगने नाफिन चल नोलंगो तुम फर्ती शुफिया के विदन कर ब्राना कर विदन प्यान नफक प्रेस ना कर तब नन पे प्यान ननी रज जब बिलेंगे दफनांडो तेंगा मंगत कम फ्तिया नरेफ तुम लफन जकांग अंबुन बैठाई इचिंजन मदीन के ते अम थना अम फर्ते बांध फुट ने तेंगे त्यो कुतुदियन माफ जन Nemni fatan rani kangun tanang jamarun cianasa jani tengai.
2: Ya ni jebuta nengah markro jani tiem ni fiturang itu jani misi karazan rujane. Ni avetiem ni fiturang si avetiem ni vawak. Ni itu kovetiem ni fiturang jani. Ni fangambuaran ni futidaftras ingzan mo manerangan nu sama citanisa ya artitanisa ni favita artitanisa ni bolatsvit de atiam vawaka ndreky zany mihengy zany entimanana zany amin'ny vawaka zany afa tsy mifandanja amin'ny vitipiegnana zany ny entimanana hoe mifehy zany mitongana ny vitipiegnana malagasy
3: Inor ny andrasanao amin'ny mpitondra magnaraka tsentsika hoe nazovy nazovy mitondra amin'ny tango teny efatra amby roapolo sy roa arivo iny andrasana manokana amin'ny mpitondra magnaraka
2: ya na teo moa zany agnontany hoe ny zavatra hitako amin'ny dimy tango fa ny fantanegna anazy zany ndraiky ny amaleko azy mety tsisy fandraisany amin'ny lera nikoraniky teo ny zavatra andrasako mpitondra magnaraka zany nazovy hitondra ao na mbola le mpitondra amperinasany mbola hitondra io na ohatra mpitondra hafa na tsisy ny tondra io fa ny zavatra andrasako dia ny le olo tondra io zany ampagnaradalagna ny ampiatra ny lalàgna satria zany tegna olagna antsika amin'izao zany tsy fagnarahan-dalàgna fa raha io zany mipetraka tsara fagnarahan-dalàgna io zany tsy sarotro mampandrosony gasy io zany bazin-draha jiaby zany fagnarahan-dalàgna
0: Sauta tumbukula, sauta tumbukvava.